মাজতে ইটু নিচিনা মানুহবি ঢাকি আছে কোনবাৰা ইটু নোশনছ মানে ভাবনা খান গে সাইন্স এক্সপিৰিয়েঞ্চ আৰু ৰিজনকে লৈ কিনা চেলেঞ্জ কৰি দি থাকি আছে। হলিবি ইটু সাফাৰ অন্ধবিশ্বাসৰ পৰা বিশ্বাস তাক যাবলৈ ধৰিলে আচানটো নহয়। আজি মই আপুনি খান চবকে একটা ইটো নিচিনা সফল যাত্ৰাৰ ওপৰত কথা ক'ব মন আছে। সাদিবাই খান হাৰকিলা গৈ কিনা আসাম দে একটা জিৰিয়া থাকি আছে। ইটো হাৰকিলা জিৰিয়াটো হ'লে আমাৰ প্ৰকৃতি মানে নেচাৰকে চাফা ৰখা লগা কাম দে বেছি ডাঙৰ কাম কৰি কিনা আহি থাকি আছে। হ'লে বি বেছি লম্বা সময় পৰা আসাম লগা বেছি জেগা কান দে দেখিবলৈ পচন্দ নকৰি কিনা আহা লগা একটা জিৰিয়া থাকি আছে। মানুহখানে ইটো চিৰিয়া ওচৰতে দেখিছে কইলে একটা বিয়া কিবা হ'ব বোলে অন্ধবিশ্বাস লৈ কিনা আহি থাকিছে। হাৰকিলা জিৰিয়া লগা নেচ থকা লগা খাজ খান কিবি কাটি দিব আৰু তাইকে দেখিলে খেতাই দিব এনেকুৱা কাম কৰি কিনা আহি থাকি আছে। ভাবি চাবি একটা জিৰিয়া কোনবাৰ আমাৰ এনভাইৰনমেণ্ট চাফা ৰখা লগা কাম দে বেছি মদব দি কিনা আহি থাকি আছে। ইটোকে মানুহখান লগা ভৈ লগা ভিক্টিম হৈ কিনা আহি থাকিছে। তেতিয়া একটা বায়'লজিষ্ট বৰ্ণিমা দেৱী পাৰমানী ইটো চিচুৱেশ্যনকে দেখি কিনা মানুহখান লগা মন দে ইটো ওপৰত কি মিছকনচেপশ্যন থাকি আছে ইটোকে হাতাই দি কিনা একটা বদলি আনি দিবলৈ লগা ৰিজল্ভ লৈ যাইছে। তাইহি ইটো ওপৰত মাইকী মানুহখন লগতে কথা কৈছে আৰু ইটো জিৰিয়া ওপৰত চাইন্স কি থাকি আছে ইটো কাৰণ চব ওপৰে খোটা কৈ দিছে। থাকি থাকি কিনা বেছি মাইকী মানুহখানি আহি কিনা ইটো কেম্পেইন ডে জইন কৰিছে। ইটো পিছতে একটা বেছি ডাঙৰ শ্বিফ্ট দেখি পাই থাকিছে। উটো চিৰিয়া কোনদোহি পইলা চাবলৈ আৰু দেখিবলৈ পচন্দ নহৈ কিনা থাকিছে কেলে মানে তাইখানি ভাবি থাকিছে কি ইটো জিৰিয়া দেখিলে মানে কপাল বিয়া হৈ যায় আৰু অমেন বিয়া লগা চাইন আছে বুলি মানি থাকিছে। আৰু তাইখানে ইটো চিৰিয়াকে খিতাই দি থকা চিৰিয়াটো হ'লে আজি বস্তি লগা আইডেণ্টিটি বনাই দি থাকি আছে। বেছি হাজাৰ হাজাৰ মাইকী মানুহ কানি চব বস্তিকান বাৰা আহি কিনা হাৰকিলা জিৰিয়া বাজাই কিনা ৰখা লগা কাম দে হিচা লৈ কিনা আহি থাকি আছে। আজি তাইখানি হাৰকিলা আৰ্মি বুলি জানি থাকি আছে। ইটো মাইকী মানুহখানি সমাজতে মানুহখানকে বুজাই দি কিনা ইটো ছ'চিয়েল ৰেজিষ্টেঞ্চকে হাতাই দি কিনা ইটো ছুপাৰষ্টিচন মানে অন্ধবিশ্বাসকে হাতাই দি কিনা আজি তাইখান লগা মতৰ পৰা ঠিক জানকাৰী বিলাইলে মানে কিমান পুৰণা পৰা মানি থকা ভাৱনা আৰু কামকে বদলাব আনি দিব পাৰিব বুলি আমি খান চবকে দেখাই দি থাকি আছে। সাদি ভাই খান মই সদায় কৈ থাকে কে কোনবাৰ খেলে তাইকানি শ্বাইন কৰি থাকে বোলে। আজি আমাৰ দেশতে আমি কানি চাইলে মানে বেছি দেশ পৰা স্পৰ্টছ খেলা মানুহখান বেছি ফ্লৰিছ কৰি কিনা যা আমি খান চবেই দেখি পাই থাকি আছে। পইলা পৰা দহিলে আজিকালিহে বেছি বলা যুৱা কানি স্পৰ্টছকে খেলৰ ৰূপতে লৈ কিনা অহা বেছি দেখি থাকি আছে। মই এইটোহি নিচিনা টুইটা প্ৰায়াছ ওপৰে নাগালেণ্ড পৰা জানকাৰী পাই থাকি আছে। কিন্তু বেছি দিল ছাপ থাকি আছে। পইলাটো হ'লে ইটো থাকি আছে নাগালেণ্ড বেবী লীগ। নাম শুনি কিনা বেছি পাচাকা নিমিতে ইটো একটা লীগ আছে বুলি ভাবিব পাৰে। হ'লে বি তেনেকুৱা নহয়। ইটোতো হ'লে পাঁচ চাল পৰা বাৰ চাল তাক বাচ্চাখান কাৰণে একটা এক্সট্ৰা অৰ্ডিনেৰী লীগ থাকি আছে। ক'তে তাইখান লগা ফুটবল স্কিলছকে দেখাই দি কিনা থাকি আছে, তাইখানকে ইনস্পায়াৰ কৰি দি থাকি আছে আৰু তাইখান লগা স্পীড আৰু টেলেণ্টকে উঠাই দি থাকি আছে আৰু ইটো পৰা তাইখান লগা আইডেণ্টিটিকে বি ষ্টাব্লিছ কৰি দি কিনা আহি থাকি আছে। নাগালেণ্ডে থকা বেছি বাচ্চা কানগে ফুটবল দে কানেক্ট কৰি দিব নিমিতে ইটো লাঞ্চ কৰি দি থাকি আছে। মাইকী আৰু মতা পাচা অমৰ পাঁচ চাল পৰা লৈ কিনা বাৰ চাল তাক খান পাৰা ইয়াতে হিচা ল'ব পাৰিব। ইটো লেখি আজি দিন চাল পূৰা কৰি কিনা আহি থাকি আছে আৰু ইটো পাৰা আজি পাচা খানগে একটা পজিটিভ ইম্পেক্ট আনি দি কিনা যাই থাকি আছে। সাদিবাই খান নাগালেণ্ডে দুচৰা কমেণ্ডেবল ইনিচিয়েটিভটো হ'লে ইটো থাকি আছে নাগালেণ্ড উইমেন ফুটছাল লীগ। বেছি মানুহ কাৰণে ফুটছালটো হ'লে একটা নতুন টাৰ্ম হ'ব পাৰে। মই আপুনি খানগে এক্সপ্লেইন কৰি দি আছে। ফুটছালটো হ'লে ইনড'ৰ ফুটবল বুলি আমি মানি থাকি আছে। একটা টীম দে পাঁচটা প্লেয়াৰ থাকে আৰু খেলা লগা জেগাত হ'লে
স্ট্যান্ডার্ড ফুটবল ফি

ৰেকৰ্ডিংছ কানগে শুনি কিনা ঠিক প্ৰনাউন্সিয়েশ্যন কৈ দি কিনা থাকি আছে। তাইখানে আজি পুৰুষা সুক্তম, শ্ৰী সুক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সুক্তম আৰু দেৱী মহাত্মিয়াম এইটো নিচিনা মন্ত্ৰাজ কান চবে ঠিক পৰা জ্ঞান কৰি দি থাকি আছে। আমাৰ দেশ পৰা ইমান দূৰ জাগে নাথাকিলিবি, তাইখান লগা প্ৰয়াস আমাৰ সংস্কৃতিকে শিকিবলৈ তিয়া লগা কামটো হ'লে বেছি ইনস্পাইৰিং থাকি আছে। ইটো ব্ৰহ্মা কামাল ডমিনিকা মেম্বাৰ্ছ কান চবকে আমাৰ দেশ লগা সংস্কৃতি পুৰা দুনিয়াতে পপুলাৰাইজ কৰি দিয়া লগা কাম ওপৰে মই লগা বেছি মন খুচি বা জনাই দি আছে আৰু চবকে বেষ্ট উইচেছ বি জনাই দি আছে। মই লগা বিয়াৰী দেশবাসী মেঘালয়তো হ'লে আকাশতে বাতাল আৰু ইমান সুন্দৰ লেণ্ডস্কেপছ কাৰণে বাহিজান থাকি আছে। তাতে ভিজিট কৰিয়া মানুহখানহি মানুহখান লগা মৰম আৰু ভাল নিয়ম ওপৰতে বেছি খুচি পাই থাকি আছে। হলিবি আজি মন কি বাততে মেঘালয় লগা দুচৰা খাছ ফিচাৰ ওপৰতে চৰ্চা কৰিব মন আছে আৰু ইটোতো হ'লে মেঘালয় লগা ৰুথ ব্ৰিজ থাকি আছে। এইটো ৰুথ পৰা বনা লগা ব্ৰিজ ওপৰে মই কৈ আছে। এইটো ৰুথ ব্ৰিজতে জোৰাই কিনা থকা কিছাটো হ'লে এটা ফেচিনেটিং থাকি আছে। এইটো ব্ৰিজেছ কাণ্ডো হ'লে অলপ দিন ইয়াত অলপ চালতে বনাব নাপাৰে, এইটো বনাবলৈ বেছি চাল লাগি থাকি আছে। ৰাবৰ গছ খান লগা ৰুটছকে ঠিক পৰা লৈ কিনা ঠিক ডাইৰেকশ্যনতে আনি দি কিনা নটী ওপৰে উঠাই দি কিনা বেছি টাইম লৈ কিনা এইটোহে এটা ব্ৰিজ ৰূপতে বনাব পাৰি থাকি আছে। এইটো ব্ৰিজটো হ'লে এটা খাচ কোৱালিটি থাকি আছে আৰু এইটো কোৱালিটিটো হ'লে জিন্দা দাগা ব্ৰিজ থাকি আছে। তাই কানি টাইম যা হিচাপতে মাজপুত হৈ কিনা যাই থাকি আছে। এইটো ব্ৰিজ পৰা দেখাই দি আছে কে মেঘালয়াদি থকা মানুহখান লগা ক্ৰিয়েটিভিটি আৰু মানুহখানি নেচাৰ লগতে হাৰ্মনি থাকি কিনা কিমান অদ্ভুত জিনিছ বনাব পাৰি আছে এইটো কিবি দেখাই দি থাকি আছে। এইটোহি আমাৰ দেশ ইণ্ডিয়া লগা হেৰিটেজ আৰু ইণ্ডিয়াহি এইটো ৰুথ ব্ৰিজকে ইউএনএসকো ৱৰ্ল্ড হেৰিটেজ চাইট নেটৱৰ্কতে চামিল কৰি দিব নেমেৰে এপ্লাই কৰি দি কিনা থাকি আছে। চাদি পাইকান ক্লাইমেট বদলি হৈ কিনা যা হিচাপতে এইটো ব্ৰিজ কাৰণে বি কোনোবা জনটিবি আহি থাকি আছে। হলিবি আজি মেঘালয়া মানুহখানি এইটো নেচাৰেল হেৰিটেজকে বাজাই কিনা ৰাখিবলৈ সেইকাৰণে জিমিতাৰী লৈ কিনা কাম কৰি যাই থাকি আছে। এইটো নিচিনা কিমান ব্ৰিজেছ থাকি আছে এইটোকে জানিবলৈ পইলাটো হ'লে বেছি দিগদাৰি থাকিছে। হলিবি আজি লোকেল মানুহখানি আহি কিনা খুন্দি কিনা কমিউনিটিহি আহি কিনা এইটোকে মেইনটেইন কৰি কিনা যাই থাকি আছে। আজি লোকেলছ কানি এইটো নিচিনা 120 ৰুট ব্ৰিজেছকে দেখভাল কৰি দি থাকি আছে। ডিমছ পৰা ব্ৰিজেছ কান লগা কণ্ডিশ্যনছকে চাই থাকে আৰু কোনোবা পৰাটো হ'লে এইটো ওচৰতে নাৰ্জাৰিজ বি বনাই দি কিনা চাৰাউণ্ডিংছকে মজবুত কৰি দিবলৈ লগা কাম কৰি থাকি আছে। এইটো নিচিনাহি এইটো কনজাৰ্ভেশ্যন নিমিত্তে এটা ঠিক ইক' চিষ্টেম বনাই দি কিনা আহি থাকি আছে। শ্ৰী হালি ৱাৰ তাইহি এইটো ৰুট ব্ৰিজেছ বনাই দিয়া লগা কাম দে 50 পৰা বেছি কাম কৰি কিনা অহা লগা নাম দে পদ্মা এৱাৰ্ডছ পাই থাকি আগে আপুনি খান চবেই জানি থাকিব। তাই লগা ডেডিকেশ্যনহি আমি খান চবকে প্ৰেৰণা দি থাকি আছে। চাদি ভাই খান আপুনি খানে এইটো ৰুট ব্ৰিজকে ভিজিট কৰিছে কৈলে ছ'চিয়েল মিডিয়াতে যি হলিবি ফটো শ্বেয়াৰ কৰি দিবি। আপুনি কানি শ্বেয়াৰ কৰি দিয়া ফটো কান পৰা মানুহকানি মেঘালয় লগা এইটো খাচ হেৰিটেজ ওপৰতে জানকাৰী পাই থাকিব পাৰিব। মই লগা প্ৰিয়াৰী দেশবাসী আমি খান চবে আমাৰ নিজৰ বস্তিখানকে চাফা ৰাখিবলৈ মন যায় আৰু আমাৰ চিটিজ খানকে সুন্দৰ ৰাখিবলৈ মন যায়। হলিবি আমি খান কোনবি আমি খান ওচৰতে থকা প্লাষ্টিক ৱেষ্ট নহলিবি চাপৰা কান কোনবাৰা চাফা কৰি দি থাকে ইটো খান ওপৰতে ধ্যান নাতে। বেছি মানুহখান পৰা ভাবি আছে কে এইটোতো হ'লে দুচৰা কোনোবা মানুহখান লগা কামহি আছে বোলে মানুহখান লগা জিম্মেদাৰী আছে বোলে ভাবি থাকে। হলিবি আমি খান মাজতে এইটো নিচিনা মাইণ্ড ছেট থাকিয়া ইণ্ডিভিজুৱেলছ খান থাকি আছে কোন লগা কাম বাৰা আমি খান চবকে প্ৰেৰণা আনি দি থাকি আছে। মধ্যপ্ৰদেশ লগা ৰাজকাৰ ডিষ্ট্ৰিক্ট লগা বিয়ৰা বস্তি লগা কোনোবা মাইকী মানুহখান ওপৰে জানিবলৈ মই আফচাৰ পাই থাকি আছে। এইটো মাইকী মানুহখানি তাইখান ওচৰতে থকা প্লাষ্টিক ৱেষ্ট কানকে হাতাই দিবলৈ ৰিজল্ভ কৰি কিনা লৈ যাই থাকি আছে। কোনোবা মানুহখানি আহি কিনা

0: কিতাপ বদলাপ আনি দিবলৈ তাইখানগে ৰুখীয়া নাই। তাইখানে নিজৰ আহিকেনা প্লাষ্টিক বটলছ আৰু ঝাপৰা কান চাফা কৰিয়া লগা কাম উঠাই থাকি আছে। থাকি থাকি কিনা ইটো কাম বাঢ়াই কিনা যাই থাকি আছে আৰু আজি তাতে জমা কৰিয়া প্লাষ্টিক ৱেষ্ট কানি ইক' ব্ৰিক্স বনাই দি কিনা আজি ইটো ইক' ব্ৰিক্স চলাই কিনা পাব্লিক প্লেচেছ কানগে সুন্দৰ বনাই দি থাকি আছে। যোৱা অলপ মাহিনা টাইম দে প্লাষ্টিক ৱেষ্ট লগা বেছি কিলো ৰিচাইকেল কৰি কিনা ঠিক পৰা জ্বলাই কিনা যাই থাকি আছে। দুচৰা কোটা দে আমি খান কৈলে মানে প্লাষ্টিক কোনো পৰা পইলা আমাৰ চিটিজ কানগে লেতেৰা কৰি দি থাকিছে। আজি ইটো পৰা আমাৰ চিটিজ কানগে আৰু বি সুন্দৰ বনাই দি থাকি আছে। ইটো মাইকী মানুহ খান লগা প্ৰয়াস কাৰণে বেছি খুচি বা মই জনাই দি আছে। বিয়ৰাতে থাকিয়া চব মাইকী খান আৰু ইটো চাফ চাফাই কাম দে জোৰাই কিনা থকা চব মানুহ খানগে মই কংগ্ৰেচুলেট কৰি দি আছে। মই লগা প্যাৰে দেশবাসী বেছি মানুহ কাৰণে মইকে একটা টপিক ওপৰতে চিঠি লিখি দি থাকি আছে আৰু ইটোতো হ'লে গণেশ উৎসৱ থাকি আছে। ইটো ওপৰত ঝাৰ ঝাৰ কৰিবলৈ চাজেশ্যনছ পাই থাকি আছে। গণেশ উৎসৱ কাৰণে আৰু বি টাইম থাকি আছে। হ'লেবি মানুহ কানি ইটো ওপৰতে কথা কৰিবি কৈ কিনা মইকে চিঠি লিখি দি আছে। ইটো কাৰণে মই আজি ইটো ওপৰতে কথা কৰি দি আছে। গণেশ উৎসৱ লগা আইডলছ খান বনা দিলে বেছি আগে পৰা চুৰ কৰি কিনা যাই থাকি আছে। ইটো পৰা মই চবকে কৈ দিব মন আছে কে কোন কোন গণপতি বাবা আইডল ঘৰ দে ছচাইটি দে ইয়া নেইবৰহুড দে ৰাখি আছে চবেই আমাৰ দেশ লগা মাটিৰ পৰা ওলাই কিনা আমাৰ দেশ লগা নিজৰ বৰ্ডাৰ্ছ আৰু আৰ্টিচেন্স খান পৰা বানাহি লবলৈ চব মানুহ খান লগা প্ৰয়াস থাকে বুলি কাৰণে মই কৈ দি আছে। গণেশ আইডলছ বানা মানুহ খান চবেই পাৰাদাক ক্লে বঢ়াহি ইটো আইডলছ বানাবি কিনিয়া মানুহ খান বি ইটোকে মন দি ৰাখিবি কে ইটো আইডল কি পৰা বনাইছে আৰু কতি পৰা বনা লগা আছে ইটো খান ঠিক পৰা চাবি। পেৰিছ প্লাষ্টাৰ পৰা বনা আইডলছ কেতিয়াবি নাকিনিবি চাদিবাই খান পূজা বিচিতে ক্লে পৰা বনা আইডলছ খানটো হ'লে পানীতে নেচাৰেলি ডিজল্ভ কৰি দি থাকে। ইটো পৰা আমি খান লগা নদী ভুকুৰি আৰু এনভাইৰণমেণ্ট বাচাই কিনা ৰাখি আদে মতব কৰি দি থাকি আছে। ইটো পৰা আমাৰ ধৰ্মগিবি ঠিক পৰা মানি যাব পাৰি আছে আৰু আমাৰ নেজাৰগিবি ঠিক ৰাখি দিয়া লগা জিম্মেদাৰীবি পূৰা কৰি দিব পাৰি থাকি আছে। আমি কানি কেতিয়া লোকেল আৰ্টিচেন্ছ খান পৰা আইডল কিনি তেতিয়া আমি কানি ভোকেল ফৰ লোকেল লগা সংকল্পকে মজবুত বনাই দি থাকি আছে। মই বিশ্বাস আছে কেইটোবাৰ গণেশ উৎসৱ আৰু ইটো নিচিনা হাৰ ফেষ্টিভেলছতে আমি কানি ইটো খান চব ওপৰতে ধ্যান দিবলৈ আৰু নেশ্যনেল ইণ্টাৰেষ্টে ইটো নিচিনা খতম লৈ কিনা যাই থাকিবলৈ কাৰণে চাদি ভাই খান আমাৰ দেশ লগা চবচে ডাঙৰ শক্তিটো হ'লে দেশ মানুহ কানি থাকি আছে। আমাৰ দেশ লগা ক'ত ক'ত জেগা খান্দে ডাঙৰ আৰু ছোটো ইনিচিয়েটিভছ লৈ যাই থাকি আছে ইটো খান চব পৰা আমি খানগে বেছি ডাঙৰ লেচন শিকাই দি কিনা আহি থাকি আছে। ইটো প্ৰয়াস খান বাৰু আমি খান চবগে দেখাই দি থাকি আছে কেকুতে মন দে সংকল্প থাকি আছে আৰু সমাজ লগতে মিলি থাকি আছে তেতিয়া বেছি ডাঙৰ পটলাপ আনি দিব পাৰি থাকি আছে। আপুনি লগা ভাৱনা আৰু ছাজেশ্যনছ লগাতাৰ আমি লগতে শ্বেয়াৰ কৰি দি থাকিবি আৰু আপুনি ওচৰতে হোৱা ইটো নিচিনা প্ৰয়াস খান নপঢ়িবি মইকে জানকাৰী দি থাকিবি কেলে মানে ছুটো হ'লেবি ইটো নিচিনা একটা কাম পৰা পূৰা আমাৰ দেশ মানুহখন কাৰণে প্ৰেৰণা আনি দিব পাৰে লগাবি হ'ব পাৰে। অহা মাহিনা মান কিবাতে আমি খান চবেই আকৌ লগ কৰি আহিব আৰু অহা মাহিনা আমি কানি দেশ মানুহখন লগা নতুন প্ৰয়াস আৰু সফলতাৰ ওপৰত চৰ্চা কৰি আহিব। নিজৰ আৰু পৰিবাৰকে ধ্যান ৰাখিবি আৰু হয় যি হ'লেবি পানী বাজে কিনা ৰাখিবি আমি কানি বাৰিছ লগা পানী হাৰ ড্ৰপ বাজে কিনা ৰাখিবলৈ বেছি দৰকাৰ থাকি আছে। কেচ দ্য ৰেইন লগা মমেণ্টম জাৰি ৰাখিবলৈ লাগি আছে আৰু আমি খান চব মিলি কিনা হাৰ ৰেইন ড্ৰপছকে বাজে কিনা ৰাখিব। বেছি বেছি খুচি পাইছে, নমস্কাৰ।
1: डिजाइन से लेकर निर्माण तक पूरी तरह से

ফাৰ্টিলাইজাৰ, তাৰ পাছতে পেচিয়েণ্ট ফ্ৰুট কাল্টিভেশ্যন কোঅপৰেটিভ কিছুমান কথা কৈ দিয়া হৈছে। আজি ৰাতি আমাৰ বস্তি মানুহৰ কাৰণে দিয়া প্ৰগ্ৰেম ইমানতে শেষ কৰি আছে। আৰু ভাল চপন পাবি, গুড নাইট।

টক পৰা বাঢ়াই কিনে টি ফৰ এপ্ৰ'চ টেষ্ট ট্ৰিট টক এণ্ড ট্ৰেক টে আগে কৰিব। ইটোতে ইণ্টেনচিফাইড হেমগ্ল'বিন টেষ্টিং, আইৰণ কমটি থাকে, এনিমিয়া লগা নিয়ম হিচাপে ইলাজ, চিষ্টেমেটিক ফ'ল' আপ আৰু বেনিফিচিয়াৰিজ খান লগা ৰেফাৰেল আৰু স্বাস্থ্য খা লোৱা খা নিয়ম ওপৰতে কাউন্সিলিংতে ফ'কাছ থাকিব। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে, নাগালেণ্ড আজি নেশ্যনেল ইমিউনাইজেশ্যন ডে লৈছে, বাচ্চাখান 5 সাল নিচে খানগে পলিঅ' ড্ৰপ দিছে। মন কি বাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে ভাৰতটো সমুদ্ৰৰ পৰা আকাশতক বেছি ছিকিউৰ আৰু ছেল্ফ ৰিলায়েণ্ট হৈ যায় আছে আৰু নিজৰ পৰা ডিফেন্স প্ৰডাকশ্যনতে ধ্যান দি আছে। নাগালেণ্ড বেবী লীগ ৱিমেন ফুটছল লীগটো মন কি বাতে প্ৰধানমন্ত্ৰী লগা সাৰাহনা কামাইছে আৰু ভাৰত ছেচেলছটো হেল্থ এগ্ৰিকালচাৰ ফাইনেন্স আৰু স্পেচ লগা কিচিম কিচিম কথাতে ভিক্টৰিয়াতে বাতচিত কৰিছে। ইটো লগতে আজি চাম লগা খবৰ ইমানতে শেষ কৰি আছে, শুনি থাকিবি আহাকালি পুজোৰ 7:25 নাগামিজ খবৰ নিদি ওলাইছে। গুড নাইট।

এইটো কাৰণে তাইক আন্ধি ইটোকে মন দে ৰাখি কিনা বস্তি মানুহখন চব কাৰণে তাইখন লগা খুচি দিন মানি লগা নাম বাৰা বস্তি মানুহখন চব কাৰণে একটা ভাল কাম কৰি দি কিনা আহি থাকি আছে সাদী ভাই খান আজি চৰকাৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আন্দাৰে দেশতে থকা 20 কৰোৰ মানুহখন নিমিত্তে খালি 20 টকা এক চালতে জমা কৰি দি কিনা 2 লাখ টকা পইচা তাক এক্সিডেণ্ট লগা ইঞ্চুৰেঞ্চ কভাৰ দি কিনা আহি থাকি আছে আজি তাকে 58 কৰোৰ মানুহখানি এইটো স্কিম দে জইন কৰি কিনা আহি থাকি আছে তাৰে 28 কৰোৰ মাইকী মানুহখন আমাৰ নিজৰ আমা ভিনী আৰু মাইকী পাচাখান থাকি আছে আজি তাকে এফেক্টেড ফেমিলিজ কানি 3,700 কৰোৰ টকা পইচা তাক ইটো স্কিম বৰা এচিষ্টেঞ্চ দি কিনা আহি থাকি আছে সাথী ভাই খান ইটোহি নিচিনা প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনা বি বেছি ভাল এটা স্কিম থাকি আছে এইটো স্কিম বৰা বাৰিবাৰ দে 2 লাখ টকা পইচা তাক আজানক মৰিয়া খান দে ইঞ্চুৰেঞ্চ কভাৰ দি থাকি আছে ইটো লগা এনুৱেল প্ৰিমিয়ামটো হ'লে খালি 436 টকা পইচা থাকি আছে মানে একদিন দে 1 টকা আটানাহি থাকি আছে এইটো স্কিম আণ্ডাৰে 27 কৰোৰ পৰা বেছি মানুহখন জোৰাই কিনে আহি থাকি আছে এইটো ইনিচিয়েটিভ আণ্ডাৰে 11 লাখ পৰিবাৰ খানগে 22,000 কৰোৰ টকা পইচা তাক এচিষ্টেঞ্চ আজি তাকে দি কিনে আহি থাকি আছে এইটো ফিগাৰকে চাইলে মানে বেছি ডাঙৰ এটা থাকি আছে হলিবি এইটো আণ্ডাৰে 20 লাখ পৰিবাৰ খান লগা নিজৰ নিজৰ কিছা খান থাকি আছে কোনোবা আমাক আনি নিজৰ পাচাখান লগা ভাড়াই জাৰি ৰাখিবলৈ চাহিদা পাই থাকি আছে কোনোবা পত্নীৰ কাৰণে ঘৰ লগা জিম্মেদাৰী খান চম্ভাল কৰিবলৈ চাহাৰা পাই কিনা থাকি আছে সাদী ভাই খান বেছিবাৰ বেছি ডাঙৰ সুৰক্ষাকে বেছি চুটু ৰকম আৰু চুটু খতম একটা পৰা চুৰু কৰি দি থাকি আছে চুটু একটা খতম বাৰাবি বেছি ডাঙৰ পটলাপ আনি দিব পাৰি আছে মই আপোনাৰ চবকে ইটোহে কৈ দিব মন আছে কে পৰা তাক আপুনি কান চবে নিজৰ বাৰিবাৰকে ইটো যোজনা লগা জানকাৰী যি হ'লে বি জনাই দিবি মই লগা প্যাৰে দেশবাসী আজি মন কি বাততে একটা বিষয় ওপৰে কথা কৰিব কোনটো হ'লে 20,000 চাল পুৰণা লগা থাকি আছে কোনটো হ'লে আমাৰ সমাজতে 20 মিলেনিয়া পৰা থাকি কিনা আহি আছে ইটো বিষয়টো হ'লে অন্ধবিশ্বাস মানে ছুপাৰষ্টিচন থাকি আছে অন্ধবিশ্বাসকে চাইলে মানে এইটোতো হ'লে একটা মিছকনচেপশ্যন হি নহয় কিনা ইটো পৰা আমি খান লগা মন দে একটা ভয় ওলাই দি কিনা থাকি আছে আৰু উটো ভয় পৰা আমি খান লগা দিমাগ দে আচল সঁচাটো কি আছে এইটোকে বন কৰি দি থাকি আছে আৰু উটো মানুহখন কোনহি অন্ধবিশ্বাস থাকি আছে তাইকান হি লজিক নাচলাই কিনা ডিচিশ্যনছ কান লৈ থাকে উটো নিচিনা ডিচিশ্যনছ কান বাৰা বেছি ডাঙৰ লোকচেন আমি খান গে আনি দিয়া লগা বি থাকি আছে অলিবি আজি আমাৰ সমাজতে ইটো নিচিনা মানুহবি থাকি আছে কোন বাৰা ইটো নোশ্যনছ মানে ভাৱনা খান গে চাইন্স এক্সপিৰিয়েঞ্চ আৰু ৰিজনকে লৈ কিনা চেলেঞ্জ কৰি দি থাকি আছে হলিবি ইটো চাফাৰ অন্ধবিশ্বাস পৰা বিশ্বাস তাক যাবলৈ ধৰিলে আচানটো নহয় আজি মই আপুনি খান চবকে একটা ইটো নিচিনা চাফাল যাত্ৰাৰ ওপৰত কথা ক'ব মন আছে সাদী ভাই খান হাৰকিলা গৈ কিনা আছাম দে একটা জিৰিয়া থাকি আছে ইটো হাৰকিলা জিৰিয়াটো হ'লে আমাৰ প্ৰকৃতি মানে নেচাৰকে চাফা ৰখা লগা কাম দে বেছি ডাঙৰ কাম কৰি কিনা আহি থাকি আছে হ'লে বি বেছি লম্বা সময় পৰা আছাম লগা বেছি জেগা কান্দে দেখিবলৈ পচন্দ নকৰি কিনা আহা লগা একটা জিৰিয়া থাকি আছে মানুহখানে এইটো জিৰিয়া ওচৰতে দেখিছে কৈলে একটা বিয়া কিবা হ'ব বোলে অন্ধবিশ্বাস লৈ কিনা আহি থাকিছে হাৰকিলা জিৰিয়া লগা নেচ থকা লগা খাজ খান কিবি কাটি দিব আৰু তাইকে দেখিলে খিতাই দিব এনেকুৱা কাম কৰি কিনা আহি থাকি আছে ভাবি চাবি একটা জিৰিয়া কোনবাৰ আমাৰ এনভাইৰনমেণ্ট চাফা ৰখা লগা কাম দে বেছি মদব দি কিনা আহি থাকি আছে এইটোকে মানুহখন লগা ভৈ লগা ভিক্টিম হৈ কিনা আহি থাকিছে তেতিয়া একটা বায়'লজিষ্ট পূৰ্ণিমা দেৱী পাৰমানী এইটো চিটুৱেশ্যনকে দেখি কিনা মানুহখন লগা মন দে এইটো ওপৰত কি মিছকনচেপশ্যন থাকি আছে এইটোকে হাতাই দি কিনা
একদা বদলি আনে।